0: बुखुक नो बेलाय नागारबुं सानजाव बेलाय खेनो कक दुख लाइन काट खैमा रखा तांगे हिंकाय स्राय स्राय का कक फाया हिंकाय बतो साय खना रखा नि खुक ते रजा मुं तांगसा खना नाय हिने हिंकाय किसा सि हेनेरे दिदे खना रदि तांगे हिंगांकाय बर ग जतो न खरां खना नानि मुं सुंग जागो ते उरा मुरा नो नि नि दे जाबुं तो चिनर आवाय इंगि न तंग हिंके तो
1: তাই আং পুলেন নাগারসমা সানাই নরক আনি খরং খানা উইন সাইমান দং খানা যে আং কুচু কংরাই বাই কতাল জাক অজরাও তামনি বাগে হিংকে ওয়েডা রক বেলে কি তাবু চিং চিং তং মানি ওয়াশা ওয়াতে
0: ওয়াশা ওয়াতে
1: আপনি বাগে আং বেলে কি নো ততরা একদম মর মর জাক হাইপন না
0: দকক রে
1: নাগার ছানো আং পুলে রসাই সানি সিকাং নো আং রসা বিখনার নাই অবংখা 2021 আনি সিজাক রসা মুনো খরকসা এম কে জমা দিয়া বাই এর সাবজাক অগন ফুলে আনি ফার্স্ট সেকেন্ড রেকর্ডিং নিমান অসাম হিমা ববনি কইলি হিক বাইলি